0: 아까시원이 아글돌라. 저도는 풍구장 저러니 카카하며 퍼레이 정거 띠니니 풍니 하영니 코랑빠네. 어빤다 와영이 동거 샤샤이 네이라 독지 추구 킬로 하르소 네이라 탐치 독 푸다 브리미터로 샤라샤 푸다 독 메가 하르소. 띠니니 샬마리 띠니 샹그롱 샬 탈로마이 탈니 샬치 독 치브레이라 탐치 바트루 프로비시 옥토버 탈니 샬차 네샤이 네시 독 잉레지 비시 Panavishon Hamla Sagang, Padi Pulano Canalain, Hengi Korang Pandao, Canalain, Kokahamo Srimad Bhagavad Gita, Sungno, Kaham Kurung, Jai Jai K, Tonglani, Lama Punuko, Sungno Chini, Langma, Dharmo, Shamu, Te, Katar Hamjakmu, Ni Lama Punuko, Mata Sri Krishna Shao, Munako Kaisha Chati Pohor Unganyai. Jung Mahaino Shotobo Pini Naitukma Baino Jung Shepayo Haini Bagai Borogrogbo Shoini Lama Eva Shotoni Lama O Himnanango Motasri Krishna Kabajok or Juno Papuino Bini Klaite Klaite and Nikobo Tomarogno Shaka Shaka Nangje Shamani Jotono Shoino Joba Klaike Kaini Bukatno Tine और मुंगशा बहुत चाया करो पिया बा और थीमा तामनो हन बरो कुल्ला कले यंगे आचायो अब न्यूलो तोरो चेराय चाशलोक शिकला उलो बुरांगो अब है ना थीमा बो बरो ग्रुप नी ते कैसे बेरे मोशोगी मने शिनिशा कैसे बरोम ने ते कैसे बरो मोशलाई जग मने और शलाई जग माओ शक शलाई जग पनो शिनि फला शलाई जग्या शिनि फला चामिया थिया हने बागे शिनाई बरो ग्रुप खा हनिया अंग्या बरो बिनि कचामरी खिबि ओई कताल दे चुम्मा है ना Chini Palabo Kajam Hamia Shakno Shlai Kata Shakno Nahar Piru Chini Palano Mokol by Nuya Yugian Ebabro Mogian by Palano Nogimanu Shamung Nod Hormo Haini Bagi Jotun Shamu Klaina Nangai Motasri Krishna Haini Bagi Java Klaimani Bishinti or Jonobini Shamu Klaina Nikokno Shaka Okoka Hamro Gita Sri Krishna or Jono Shamani Kokrokno Kishakanara Jaka Paditabung nine alien Light hunger, Jorarogo, Tiniti, Hishalo, Tamatamopatica, the Tinini Shano Sung Tamne Bagay Muturo Kalajagito, Avonogay, Tashatani Coglo.
1: How? Tini October Talni Shalchar O Shalo Melano Nankokmani Kasha Shal Ninching Palaiton Lerchini Barat Hapotoro. মইতো খাই যাবে তো তিনি অশালো তিনি ইন্ডিয়ান এয়ার ফোর্স ডে চিচুকুরা থামছি নেই বিশিনি তিনি না হাই শালনো ভারতী বীরকম শঙ্করা বদল সংস্থা জাপানি শাল অশালনো হানি বীরকম শঙ্করা গ্রুপনি ফান বড়কনি খাকুয়ারতে হানি বাকি থিরমানি ও বড় হিসাব পেত মানে বড় বড় মনে নানি বাগিন অশাল নালে জাগি তো আপনি করিব তিনি শাল হায়ং অক্টোপাস শাল হিব পালে জাগে তোমানু অক্টোপাস নগি নাই লুকুরগ্ন হজাক মঙ্গ্র নানি তাইব কাহাম কাই সেরে নানি বাগ্রি ও শাল ন পালাই তাই আপনি করিব তিনি হায়ং নকমু শাল হিনাই পালে যাগি দ লুকুরগ্ন মকল তৈনাই বিনে নাইকানি খাইমানি নরগিনাই তাই বসাইমানি বাকি হজা খাইনানি বাকি অশাল ন পালে যাগি দঙ তিনি হাই শাল গেছেন আসুক জড়া সাইমা লেখা তিনি শাল তাই থাকছ চলার রগ তা আপনি বাকি মই তো খাইসা কিন্তু আপনার রোগে ক

0: प्रधानमंत्री किसान मानधन योजना से लघु सीमांत किसानों का भविष्य होगा सुरक्षित
1: और 60 वर्ष की आयु से 3000 रुपए मासिक पेंशन होगी सुनिश्चित
0: 55 रुपए से 200 रुपए की मासिक किस्त देकर प्रवेश कर सकते हैं 18 से 40 वर्ष तक के किसान
1: इस अंशदायक योजना में सरकार देगी बराबर का योगदान
0: सभी किसान भाई बहन इस योजना के लाभ के लिए जन सेवा केंद्र में जाएं
1: और अपना निःशुल्क नामांकन कराएं
0: प्रधानमंत्री किसान मानधन योजना अन्नदाता के परिश्रम को संबल पेंशन से सुरक्षित उनका कर
2: कृषि एवं किसान कल्याण मंत्रालय भारत सरकार द्वारा जनहित में जारी
3: इस प्रोग्राम के प्रायोजक सन खेतीबाड़ी ते किसान भलाई मंत्रालय भारत सरकार
4: কৃষকের পরিশ্রমেই দেশের অন্নের ভান্ডার সমৃদ্ধ হয় সেই কৃষকদের পাশে রয়েছে কিষাণ ক্রেডিট কার্ড চাষের জন্য বীজ সার কীটনাশক সেচ কৃষি যন্ত্র এবং অন্যান্য প্রয়োজনীয় খরচ মেটাতে সহজ শর্তে ঋণের সুবিধা পাওয়া যায় কিষাণ ক্রেডিট কার্ডের মাধ্যমে কিষাণ ক্রেডিট কার্ড পেয়ে সময়মতো ঋণ পেয়েছি এখন চাষের কাজ সহজ হয়েছে ফলনও বেড়েছে আপনিও আজই নিকটস্থ ব্যাংক শাখা বা কৃষি দপ্তরে যোগাযোগ করুন কিষাণ ক্রেডিট কার্ড সম্পর্কে বিস্তারিত জানুন এবং এর সুবিধা গ্রহণ করুন কিষাণ ক্রেডিট কার্ড কৃষকের শক্তি সমৃদ্ধ কৃষি বিকশিত ভারত কিষাণ ক্রেডিট কার্ড কৃষকের উন্নয়নে এক নির্ভরযোগ্য সহযাত্রী